0: तमां सबे सत्ता सुखिता हुंतु दुख मुच्छन्तु अर्थात आमी भगवान अरहत सम्मुख सम्बुद्ध के वंदना करछी आमी बुद्ध के शरण करछी धर्म के शरण करछी संघ के शरण करछी दान करा मानुषेर सेवा करा सकल प्राणीर प्रति मैत्री पोषण कराई उत्तम मंगल जगते सकल प्राणी सुखी होक दुख मुक्त होक साधु साधु साधु।
1: ফুল ফুটেছে ডালে ডালে হাসছে ভুবন গানে কন্যা শিশু মুক্ত ডানায় উর্ব সবুজ প্রাণে নেই কোনো বৈষম্য করি সাম্যের গান সাধা জ্ঞানের আলোয় গর্ব জীবন পেরিয়ে সকল বাধা। সম্মানিত সুধী, এবার স্বাগত বক্তব্য প্রদানের জন্য বিনীত অনুরোধ জানাচ্ছি মহিলা বিষয়ক অধিদপ্তরের মহাপরিচালক মিস শায়লা শারমিন জামানকে।